0: Huai, gojali yari mandu. Gunga tomo yire.
1: Bala, chali yinla chika kya ninyo yato. Chali yinla me yin.
0: Nga, yin.
1: Tene chila sa wana lo ka chay yin.
0: Lo chu zon yin.
1: Tene chila sa me chita chore. Aya sanke bome hi, yale ko onyo. Mo lo chong yale la sa le wong sere.
0: Nga yomo hige. Kudrog chong te tu ne tu, kana hiri.
1: Gan chong ki chin, nga to ama ni katra giren chi yina. Nga ama to no ka tu jure.
0: Leon ki chi ma o ni katra chu zire te. Dragi pi jun si hi. Ye jire chi ama nyo ki marido. Leon ki chi ma o ni tu ji ere. Chi ama nyo ki marido. Leon ki chi ma o ni tu ji ere.
1: Bala. Leon ki nguma nga to ama ni tu ji ye un.
0: Ye un.
1: Bala. Che nguma sa zong chi re.
2: Gan chou ki chen. Hua yi san shou mu ju ne. Bo ma de la. De xi no ro xo. Ha nye jin pong.
3: Oh. Go nga nye ma. Nga ta ta che nyu sang hong sang si. Che ta ta pe wa si ya yu ta.
2: ང་ཉ་ནེ་དང་དང་ཅེ་ང་པ་ཡུལ་ལན་ལ་འགྲོ་སང་དང་ཆེ་ལ་གེ་པི་ཅ་དེ་ཚོ་དེ་ལོང་ལ་སང་རེ་ཅི་ཡོང་ཅེ་ཚ་རང་གོ་ཤིན་རེ་ཅེ་དབི་དང་ཉན་ཐེན་མ་རེ་ང་ད་ལ་སང་དུ་གི་དང་ཅེ་མེན་གེ་ཨ་ཁ་ཉ་ཅེ་མོ་ལ་ཡེ་སེ་ན་ཅེ་ད་རོང་ད་ཅེ་གུ་གོ་ན་ད་ད་ཅེ་ཁེ་རོ་མ་སོ་ན་ལ་ནོ་དང་དང་པེ་ཡོ་ན་ཅེ་ཤེ་གི་རེ་མོ་ཤ
4: 난 저 초저야.
3: 아. 치세지 때어 덴바레. 제테 니 포몰랭엔 바테 마티나. 나나 거거나. 나나 거거나. 포모테.
0: 과이. 첸데레니 마레. 데레카 쳔보리. 쳔롱고 토동도 쳔마레.
1: 멘츠지지. 나타타 쳔동란다레.
0: 고메 마예. 롱롱란 토추 마지. 니세노라. 제세모 히동란다이.
3: 有几道几家一公公你妈了啊有有有公公你妈了等到几道啊没哎呃观众小大讲给的米了吧巴拉子的哦莫干那样子的哎得自己给他吃土了嘛的乐之以后啦 mē yūnīng jī dāpā tāng yōng tō mē rāng gīng dūrū nyū sā yō sā rē rē tē dūrū shī tsā wē mē lā sī chō nā lō mū xiān tū jīng gā tē tū nī jī tē tē mē chī nē chā tā jā jā tā mē tū tsū jīng dā lī chū sī
5: ō
3: gō ngā nyā mā lā chō mē yī nēn tsūn rā tū chā yī
5: ā kā rū chā yī
3: yā
5: chō rōng lā tē chō rōng lā tē